0: प्रैक्टिस चुआत पिन्याले त्यो निस्का स्टडिज नङा त गेम पुनिस्का ब्यालेन्स पोर्तिङ चोस्तिङ मतलब चुआत पिनले प्रैक्टिस चुआत
1: कसले त्यहाँ स्थलियाङ पोहालाले मिजी मिथे नङको जुनुजी मिथे नङको चम्सी खाक्चन इनोले
2: त जुनुजी नङको चम्झ खाक्चन इनोजे नहालाले दङ जि टाइम इका मङ्छ ड्रग्स वर्क्स मोबाइल का यु दुख बासङ नाखे त नङ खोन त्यही एडिक्सन मार छगान चोक्सी थुङ्दो हालाले त दक्सा दङ जिरे टाइम इका त गेम्स मा मङ पोजिक स्पोर्ट्स मा मङ पिक बिङ यो तनो हाला जैसे गता फुटबल इन्डो खोखो इन्डो भलिबल इन्डो कबड्डी इन्डो गता ले नङकुङ मा जो गेम्स मा मङ पिक बिङ जि यो तनो हालाले त्यो तेन ते विन छङमे नङ कोइ खेत नङ रङ रङ ते मोबाइल गुन युज चो चेस गुन चपि जि काम रिक चो स्ते तेन गता ड्रग्स वर्क सुन चपि साइड ला बोर्स ते तेन गता ते विन नङकुङ गता पार्टिसिपेट चो चो ना ते ते विन कने खेत नङ खोन ला ते उन फङचे से हालाले ते विन नङकुङ गता गेम्स नङको मा इन्ट्रेस्ट यङ चेस बो यङ चेस सो सि दुख सा मा रयाले का विन नङको खेत नङ गता ते गेम्स नङको खेत नङ गता कजु ngata kong drugs na mobile ka addiction song tyo te na addiction mo kitan ngata te ka sport kong tsin yut te na sport ka ne khwa te na addiction bo chin te na sport ka kon addiction chen ka kon las ngan pe thula chen yut ton spang se te na la zang pe chok la sport chok la yon samarak le e zanga captain ji fia team ji nang ko kitan ka zu team bo strong go borin jish kan bo yong go zu halale ang khachik team nang ko tuk shyong do ki ke bol ji chik mi shik bo dan nang ya po te ve nang ko ku jo tang jish halale tyo tang mata kon demotivate ma যখন মোটিভেট চোচেস চাং মেরা খালা ঠিক পয়েন্ট হবা নক গেল নক হে যেতে তো মোটিভেট চোস নক চোচেস শিখ গেলে তেন গাতা ই নাম কয় খেতে না গাতা সার্ভে শিখতে আড্ডো ইয়ে ব্লক শিখ আড্ডো ইয়ে ডিফেন্স শিখ আড্ডো চি অ্যাটেক শিখ অ্যাটাকার অ্যাটেক চড্ডো স্পাইক চড্ডো খোয়াই খেতে না ডি মোটিভেট মোটি মোটিভেট চোচেস গেলে ই নক ডিগা নক ছা নক বুধা নক গাতা ইয়ং গাতাং রা পয়েন্ট বলক দেখ হে যে হচ্ছে ওতে চোখ শিখ দিলে ই নাম কয়
1: তেনে ইজা উনেস্তাল মাপে নাম কয় খাকলে না যাতে রাখ তেনে সাল তো শিখ ডোকাবো গাঙ্গিরা মিছে গংপো ইতু লুচে চাঞ্জি গালে তে বেস কলা চিক মন নালে
2: ই বিতাঙ্গি তেনা জিন কাও কি তাঙ্গা তং ফার্স্ট ন্যাশনাল আছা জানি হালালে গোমা কোরা ন্যাশনাল আছা জানি গাই সিলেকশন ইজু কিং পিন ইয়ালে ট্রায়াল ইন পিন সিলেকশন ইন পিন হালালে কাভেন কং গা সিলেকশন মাসং ইয়ালে গোমা বিকাঙ্গা ওয়েটিং লিস্ট কা লুস সিলেকশন মাসং তেনে জা খাচিক পোনা তে ন্যাশনাল আছা জে জিন পিন ইয়ালে কাং কি তাঙ্গা গা প্র্যাকটিস জা তাং ছাত পিন বাট গা তেনা তে বিন কং গা সিলেকশন মা ছাই পিন হালালে জাকি তেনে তেনা ছা সং জা পো নি সুমিং হালালে তেনে গা ফোন ইয়স্কি আ ইয়াং জু players chic po yong amiluk te fia rang yong zif te halale te ve kana nga te national la chache se te scap chic thopa sa nga te o kit nang nge fia ma zuk chic chora jak le
1: le ka sale te ne volleyball se chi se fia nga ta practice po tam chic chog zuk le
2: volleyball se chi se fia nga ta practice po kit nang nga ya rang rang rang team yong se nga ya practice chwa dia le te ne inang kwa khet nang nga ya practice chos nang kwa te nga ya you de sir tashi le nga ya inang kwa support ma mang po yut mam la mo le mam khauch mam yang chan mam rin chen khoin ma support mang po yut dia le inang kwa nga ya practice chos just in ju ju sa le nga ya court po go sa jena te ne sa le gun nga ya court net ball chi sang ma nga ya time ka nga ya tang du ya le te nga ya indoor ba court izu po ja gate gun face ju ju kulik sal jena jap ta dia le te ve ka nga ya chapi chi nga ya practice chos izu po ma nga ya thoba ra ya le che jena teacher izam support yo nga nga po te nga ya practice ma ri chos te izu po yo nga halale tena hala ngala ki tena tezam practice cha met pin agar ka tonga ta national je cha do ya state chik cha do ya district chik cha do halale nga ta practice po chapik ma rik national cha cha si na ta nga ta ma lo chik ri chor nga ta practice chik tang na hala training chok chik tang na tena ma result pong ge la yong che zu halale je sa nga ta district chik indo state chik cha nang nga ta practice po ki tena da chik gyal da ngi chok chik nga ta practice po bor na tena ko ki tang result po ma ge la yong che zu sa ma ra le
1: a ngi je national le dani ka nga ta khak le na jat ta po volleyball na halale ten te school at mola tarna
0: ngaya khetena ya le national la goma pok ni sompen ya le 2023 ang khetena assam gawatia sompen ka khetena gawatia se rupin ya le te te otyang khetena ma exposure ma mangpo mangpe thob ya le ka khetena khong baki yang state mun baki player mun ka zuk shear se rukhala kho ka zuk shea match po ka zuk shea khons handle churu kho ka zuk shea coordinate churu communicate te sang ma matlab thongom song yali ma ma po test ne 2025 yang zuk rajasthan jaipur la song penyali jaipur la ses le te ang ma ma po malap nga ya ma ma po thongom song yali tene tena fya ke tena sar javit hale ka ke tena ko jino ga yali volleyball tene sar tene baki yang volleyball teacher sang ma ke tena sang ma thankful ju chen yali nga te izam demo malap gyala opportunity tang chese fyale
2: ne inang kwa sar javit ka ki tanga ta volleyball coach jukste no hala lekten khon kargil ne jukste no te sar le ma sar le thank you so much jeste tin chi fe jana sar le anga ta selection chik chan ang ne bo sar le kargil ne boys girls team nis ko thite le ayong se team gulang ta te